এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল নতুন চৰকাৰৰ দায়িত্ব গ্ৰহণৰ পাছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন বিভাগৰ সৈতে পৰ্যালোচনা বৈঠক ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন জুলাইৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে যাৱতীয় প্ৰস্তুতি আৰম্ভ পেট্ৰলৰ ৰপ্তানিৰ প্ৰতি লিটাৰত 3 টকাকৈ বিশেষ অতিৰিক্ত আবকাৰী শুল্ক আৰোপ আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ 7 উইকেটত জয়লাভ। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। ৰাজ্যত নতুন চৰকাৰে দায়িত্ব গ্ৰহণৰ পাছতে চৰকাৰৰ কাম কাজ তথা উন্নয়নমূলক পদক্ষেপসমূহক নতুন গতি প্ৰদানৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি কেইবাখনো বিভাগীয় বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সৈতে হোৱা বৈঠকত কৃষকসকলৰ পৰা ধান সংগ্ৰহৰ স্থিতি মূল্যায়ন কৰে। তেওঁ বিষয়াসকলক কৃষকসকলৰ পৰা ধান ক্ৰয়ৰ প্ৰক্ৰিয়া অধিক সহজ কৰি তুলিবলৈ পৰামৰ্শ দিয়ে। ডঃ শৰ্মাই লগতে কৃষকসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে উচিত মূল্য লাভ কৰাটো নিশ্চিত কৰি এইবাৰো ধান ক্ৰয়ত অধিক গুৰুত্ব দিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। বিত্ত বিভাগৰ সৈতে হোৱা আন এখন বৈঠকত মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্য চৰকাৰৰ ধবজাবাহী আঁচনিসমূহৰ স্থিতি পৰ্যালোচনা কৰাৰ উপৰি সমাগত বাজেট অধিৱেশনৰ পূৰ্বে ৰাজ্যৰ বিত্তীয় ব্যৱস্থা তথা জনসাধাৰণৰ প্ৰস্তুতি পূৰণৰ বিভিন্ন দিশ সন্দৰ্ভত আলোকপাত কৰে। মুখ্যমন্ত্ৰীয়ে লোকনিৰ্মাণ বিভাগৰ সৈতেও বৈঠকত মিলিত হয়। তেওঁ অসম মালাকে ধৰি ৰাজ্যৰ মুখ্য যোগাযোগ আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি বিষয়াসকলক পথ আৰু দলং নিৰ্মাণৰ কাম ত্বৰান্বিত

0: কৰাৰ লগতে ইয়াৰ গুণগত মানত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন জুলাইৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কালি বটদ্ৰৱাত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কয় যে বাজেট প্ৰস্তুতৰ বাবে বিভিন্ন বিভাগৰ সৈতে আলোচনা কৰা হৈছে। তদুপৰি বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই ক্ষেত্ৰত লাভ কৰা পৰামৰ্শসমূহো পৰ্যালোচনা কৰা হৈছে বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। তেওঁ কয় যে এতিয়ালৈকে ৰূপায়ণ নোহোৱা প্ৰকল্প আৰু ৰূপায়ণৰ বাবে চিন্তা চৰ্চা কৰি থকা প্ৰকল্প সন্দৰ্ভতো আলোচনা কৰা হৈছে। শেহতীয়া নিৰ্বাচনত বিপুল সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰাৰ পাছত চৰকাৰৰ প্ৰতি জনসাধাৰণৰ আশা আকাংক্ষাও নিশ্চিতভাৱে বৃদ্ধি হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত চৰকাৰৰ দায়বদ্ধতাও বৃদ্ধি পাব। অসম চুক্তিৰ ৰূপায়ণ বিভাগৰ দায়িত্ব লাভৰ পাছতে মন্ত্ৰী অতুল বৰাই কালি গুৱাহাটীৰ পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। শ্ৰীবৰাই ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰীসভাৰ সদস্য হিচাপে পুনৰবাৰ এই বিভাগৰ দায়িত্ব লাভ কৰিছে। কালি বিভাগীয় বিষয়াসকলৰ সৈতে শ্বহীদ স্মাৰক ক্ষেত্ৰত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে কয় যে অসম চুক্তিৰ ছয় নম্বৰ দফা ৰূপায়ণৰ বাবে গঠন কৰা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিয়ে জনোৱা অনুমোদনসমূহ কাৰ্যকৰী কৰিবলৈ পূৰ্বৰ চৰকাৰে মন্ত্ৰীসভাত সিদ্ধান্ত গ্ৰহণ কৰিছিল। এইবাৰ তেওঁ বাকী ৰোৱা কামখিনি সম্পূৰ্ণ কৰাৰ বাবে আগবাঢ়িব বুলি শ্ৰীবৰাই সাংবাদিকৰ আগত প্ৰকাশ কৰে।
1: আজি কেইদিনমানৰ আগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা ডাঙৰীয়াৰ লগতে আমিও শপত লৈছোঁ, মন্ত্ৰিত্বৰ দায়িত্বও অৰ্পণ কৰিছে, পুনৰাই অসম চুক্তিৰ ৰূপায়ণ বিভাগৰ দায়িত্বও অৰ্পণ কৰিছে। মই আজিৰে পৰা কাম আৰম্ভ কৰিম। কালি অনানুষ্ঠানিকভাৱে আমাৰ বিষয়াসকলৰ লগত কেওটা ডিপাৰ্টমেণ্টৰ কথা বতৰা পাতিছোঁ আৰু এইটোতো মোৰ কাৰণে নতুন বিভাগ নহয়, এটা পুৰণা বিভাগ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিয়ে দায়িত্ব দিছে মই নিষ্ঠাৰে সেই দায়িত্ব পালন কৰিম।
0: বিধানসভা নিৰ্বাচনৰ পাছতে শাসনাধিষ্ঠিত বিজেপিয়ে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কালি এখন জাননীৰ জৰিয়তে নগাঁও লোকসভা উপ নিৰ্বাচন পৰিচালনাৰ বাবে বিধায়ক পীযুষ হাজৰিকাক আহ্বায়ক হিচাপে লৈ এখন সমিতি গঠন কৰিছে। সমিতিখনত সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক প্ৰদ্যুত বৰদলৈ, দীপ্লু ৰঞ্জন শৰ্মাকে ধৰি এঘাৰজনক সদস্য হিচাপে ৰখা হৈছে। উল্লেখযোগ্য যে নগাঁও লোকসভা সমষ্টিৰ সাংসদ হৈ থকা অৱস্থাতে প্ৰদ্যুত বৰদলৈয়ে বিজেপিৰ প্ৰাৰ্থী হিচাপে দিছপুৰ বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈছিল। সেয়ে অহা ছমাহৰ ভিতৰতে সমষ্টিটোৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। চৰকাৰে পেট্ৰলৰ ৰপ্তানিৰ প্ৰতি লিটাৰত 3 টকাকৈ বিশেষ অতিৰিক্ত আবকাৰী শুল্ক আৰোপ কৰিছে। বিত্ত মন্ত্ৰালয়ে এই সন্দৰ্ভত কালি জাৰি কৰা অধিসূচনা অনুসৰি ডিজেলৰ ৰপ্তানিত বিশেষ অতিৰিক্ত আবকাৰী শুল্ক প্ৰতি লিটাৰত 23 টকাৰ পৰা 16.50 টকালৈ হ্ৰাস কৰা হৈছে। একেদৰে বিমানৰ টাৰ্বাইন ইন্ধনতো বিশেষ অতিৰিক্ত আবকাৰী শুল্ক প্ৰতি লিটাৰত 33 টকাৰ পৰা 16 টকালৈ হ্ৰাস কৰা হৈছে। এই সংশোধিত মূল্য আজিৰে পৰা পৰৱৰ্তী 2 সপ্তাহৰ বাবে প্ৰযোজ্য হ'ব। বিটিএডি অঞ্চলত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা শিক্ষাৰ্থীসকলক আৰ্থিক অনুদান দিয়া হ'ব। এই অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত মাতৃভাষাত 1 নম্বৰকৈ লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক 3 লাখ টকাকৈ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত শীৰ্ষ 10 জনৰ ভিতৰত স্থান পোৱা শিক্ষাৰ্থীসকলক 5 লাখ টকাকৈ আৰ্থিক অনুদান আগবঢ়োৱা হ'ব। বাক্সা জিলাৰ ককলাবাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি বিটিচিৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰবিৰাম নাৰ্জাৰীয়ে এই কথা প্ৰকাশ কৰে। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে জিলাখনৰ ককলাবাৰী ছোৱালী হাইস্কুলক উচ্চতৰ মাধ্যমিক বিদ্যালয় হিচাপে উন্নীত কৰাৰ পাছত কালি বিদ্যালয়খনৰ 1ম শ্ৰেণীৰ এটা শ্ৰেণীকোঠা মুকলি অনুষ্ঠানত ৰবিৰাম নাৰ্জাৰীয়ে অংশগ্ৰহণ কৰে। শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰবিৰাম নাৰ্জাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে বিটিএডি অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশ উত্তৰণৰ বাবে অসমীয়া, বড়ো, বাংলা, সংস্কৃত আৰু আৰবী বিষয়ক মাতৃভাষা হিচাপে লৈ 1 নম্বৰ লাভ কৰিবলৈ সমৰ্থ হোৱা কৃতি ছাত্ৰ ছাত্ৰীসকলক এই অনুদান আগবঢ়োৱা হ'ব।
2: যোৱা এছেম্বলি ইলেকশ্যনৰ সময়তে বিপিএফ দলৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰীসকলক বেছিকৈ উৎসাহিত কৰিবৰ কাৰণে আমি এটা অবিলাসী আঁচনি ঘোষণা কৰিছিলো। এইটো আঁচনিটো হল আমাৰ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত MIL ছাবজেক্ট, MIL মানে বড়ো MIL, অসমীয়া MIL, বেংগলী MIL, সংস্কৃত MIL, তাৰপাছত আমাৰ আৰবি, এই গোটেই MIL ছাবজেক্টবিলাকৰ 100ত 100 নাম্বাৰ যিবিলাকে চিকিউৰ কৰিব পাৰিব, এই ছাত্ৰ ছাত্ৰীসকলক আমি BTC গভৰ্ণমেণ্টৰ ফালৰ পৰা প্ৰতিজনকে 3 লাখ 3 লাখেই

0: আর্থিক অনুদান দিয়ার কারণে এটা আঁচনি আমি হাতত লৈছো। আর লগতে হায়ার সেকেন্ডারি যেটা পরীক্ষা আর্টস সায়েন্স কমার্স তিনিটা স্ট্রিমর ছাত্র ছাত্রী সকলে যাকে নিজের ফাইনাল পরীক্ষার টপ টেনত থাকিব পারিব এই সকলক আকো 5 লাখকেই কাইপতি দিয়া হব।
1: অনুষ্ঠানত বিটিসির উপ মুখ্য কার্যবাহী সদস্য রিহন দৈমারী উপস্থিত থাকে। অহা জুনত শিক্ষার্থীসকলক এই অনুদানের ধন প্রদান করা হব। রাজ্যের বিভিন্ন প্রান্তত বৃহস্পতিবারের নিশারে পড়া হওয়া ধারাষার বরষুণের ফলত বহু অঞ্চল জলমগ্ন হয়ে পড়ার জনসাধারণে বিভিন্ন সমস্যার সম্মুখীন হওয়ার বাতরি আমালৈ আহিছে। হাইলাকান্দিত প্রবল বরষুণের ফলত কালি 5 গ্রামের মুকামকুটি সংযোগী পথৰ ওপৰত থকা এখন দলং ভাঙি পৰে। আমাৰ হাইলাকান্দিৰ সংবাদদাতাই জনোৱা মতে কেইবাখনো গাঁৱৰ লোকে দৈনিক যাতায়াত কৰা এই পথৰ দলংখন ভাঙি পৰাৰ ফলত সম্প্ৰতি অঞ্চল দুটাৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ পৰাত স্থানীয় লোকসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। শ্ৰীভূমি জিলাত ধাৰাষাৰ বৰষুণৰ ফলত জিলাখনৰ নদ নদীসমূহৰ জলস্তৰ বৃদ্ধি পাইছে। ৰাস্তা ঘাটতো একাঁঠু পৰ্যন্ত পানী হোৱাত ৰাইজে দুৰ্ভোগৰ সন্মুখীন হবলগীয়া হৈছে। জলবন্দী হৈ পৰা লোকসকলক SDRF বাহিনীয়ে উদ্ধাৰৰ বাবে অভিযান চলায়। SDRF তথা অগ্নি আৰু তাৎক্ষণিক সেৱা বাহিনীয়ে কালি দিনজোৰা অভিযান চলাই জলমগ্ন অঞ্চলৰ পৰা পশুধনসহ 276 জন লোকক উদ্ধাৰ কৰে। ইপিনে বাৰিষাকালত হ'ব পৰা বিভিন্ন সমস্যা প্ৰস্তুতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে কালি শদিয়া সমজিলা আয়ুক্তৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত সকলো বিভাগৰ মুৰববী আৰু শদিয়া আৰক্ষী প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা বিভাগৰ নিৰ্দেশমৰ্মে ৰাজ্যৰ বিভিন্ন স্থানত জৰুৰীকালীন সুৰক্ষাৰ আখৰা চলি আছে। সেই অনুসৰি আজি শিৱসাগৰ নগৰৰ কেন্দ্ৰীয় বজাৰ আৰু হাইষ্ট্ৰীট মলত হ'বলগীয়া এই অনুশীলনৰ সময়ত চাইৰেন বজোৱা, ব্লেকআউট আৰু উদ্ধাৰ কাৰ্যৰ আখৰা কৰা হ'ব। জিলা প্ৰশাসনে এই কাৰ্যসূচীত জনসাধাৰণক সহযোগিতা আগবঢ়াই ল'বলৈ আহ্বান জনোৱাৰ উপৰি সন্ধিয়া 7 বজাৰ পাছত 2 মিনিটৰ বাবে ঘৰৰ বিজুলী বাতি নুমাবলৈ আহ্বান জনাইছে। ডিব্ৰুগড়ত সদ অসম আহোম সভাৰ 164 সংখ্যক প্ৰতিষ্ঠা দিৱস কালি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। ডিব্ৰুগড় জিলা ন্যায়ালয়ৰ সন্মুখত থকা সাহিত্য কাণ্ডাৰী আৰু আহোম সভাৰ প্ৰতিষ্ঠাপক সভাপতি দাম চাও পদ্মনাথ গোহাঁই বৰুৱা উদ্যানত এই কাৰ্যসূচী অনুষ্ঠিত হয়। স্থানীয় মলুংসকলে বন্তি প্ৰজ্বলন আৰু মৈদাম তৰ্পণ কাৰ্যসূচীৰে আৰম্ভ কৰা এই অনুষ্ঠানত আহোম সভাৰ পতাকা উত্তোলন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ সভাত ডিব্ৰুগড় জিলা আৰু কেন্দ্ৰীয় সমিতিৰ ভালেসংখ্যক সদস্য উপস্থিত থাকে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব জ্যেষ্ঠ অধিবক্তা আব্দুল ৰাজ্জাক ভূঞা আৰু অধিবক্তা জ্যোতিস্মিতা শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 03612661876 আৰু 26623225 নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীক বিষয়টো সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। অনুষ্ঠানটোৰ আগ ধৰিব অৰুণিমা গোস্বামী আৰু অৰূপ কুমাৰ শৰ্মাই। ডিব্ৰুগড় জিলাৰ চাবুৱাৰ ৰহমৰীয়াত আৰক্ষীয়ে কালি অভিযান চলাই বুজন পৰিমাণৰ ভাং জব্দ কৰাৰ লগতে 3 জন সৰবৰাহকাৰীক আটক কৰিবলৈ সমৰ্থ হয়। এটা গোপন সূত্ৰৰ ভিত্তিত এই অভিযান চলাই আৰক্ষীয়ে মণিপুৰৰ এজন পুৰুষ আৰু এগৰাকী মহিলাৰ লগতে ৰহমৰীয়াৰ ৰাজপল্লৱ দাস নামৰ এজন যুৱকক আটক কৰে। চিৰাং জিলাৰ বিজনী মহকুমাৰ উত্তৰ শিলবাৰীত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত এহাল পতি পত্নীৰ মৃত্যু হোৱাৰ লগতে তেওঁলোকৰ এটি কণমানি সন্যা সন্তান গুৰুতৰভাৱে আহত হয়। আঘাতপ্ৰাপ্ত শিশুটি বৰ্তমান চিকিৎসাধীন হৈ আছে। শিলবাৰী নিবাসী CISFৰ জোৱান ৰাহুল ৰয় আৰু তেওঁৰ পত্নী তথা কন্যা শিশুটিৰ স্কুটিৰে ঘৰলৈ আহি থকাৰ সময়তে বিজনী শুকলুং পথত এখন 4-চকীয়া তীব্ৰবেগী বাহনে তেওঁলোকক মহতিয়াই লৈ যায়। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা লক্ষ্ণৌৰ একনা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েন্টছে চেন্নাই ছুপাৰ কিংছক 7 উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌ ছুপাৰ জায়েন্টছে 188 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 16 অভাৰ 4 বলতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক প্ৰজন্মা চহৰীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: অত্যাধুনিক শৈক্ষিক গৱেষণা আৰু বাস্তৱ ক্ষেত্ৰত AI প্ৰয়োগৰ হেতু হিচাপে কাম কৰাৰ বাবে অসম সন্তান ডঃ ৰঞ্জয় আদিত্য কৃষ্ণলৈ পিপল টু ৱাটছ 2026 সন্মান আগবঢ়োৱা হৈছে। অসমীয়া প্ৰতিদিন কাকতে বিশ্বৰ AI শীৰ্ষ বিজ্ঞানীৰ তালিকাত অন্তৰ্ভুক্ত অসমৰ ৰঞ্জয় আদিত্য কৃষ্ণ শিৰোনামেৰে বাতৰিটো প্ৰকাশ কৰিছে। পেট্ৰল ডিজেলৰ প্ৰতি লিটাৰত 3 টকাকৈ দাম বৃদ্ধি হোৱাৰ বাতৰি দি আছাম

0: ট্ৰিবিউন কাকতৰ লগতে আজি প্ৰকাশিত প্ৰায় কেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। বাতৰিটোৰ আমাৰ অসম কাকতৰ শিৰোনাম, পেট্ৰল ডিজেলসহ সকলো ইন্ধনৰ ব্যাপক দাম বৃদ্ধি। চাউল দাইলৰ পৰা গাখীৰলৈ প্ৰতিবিধ খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি হোৱাৰ এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অহা 21 জুনত নীট পৰীক্ষা পুনৰ অনুষ্ঠিত হ'ব। বাতৰিটোক দ্য টাইমছ অৱ ইণ্ডিয়া আৰু দৈনিক অগ্ৰদূত কাকতে গুৰুত্ব দিছে। আবুধাবিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিপুল আদৰণি জনোৱাৰ বাতৰি দৈনিক জনভূমি কাকতৰ লগতে আন আন কাকতসমূহেও আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। অহা জুলাই মাহৰ প্ৰথম সপ্তাহত অসম বিধানসভাৰ চলিত বিত্তীয় বৰ্ষৰ বাজেট অধিৱেশন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰাৰ বাতৰি অসমীয়া খবৰ কাকতে প্ৰকাশ কৰিছে। বিধানসভাৰ প্ৰটেম অধ্যক্ষ হিচাপে চন্দ্ৰমোহন পাটোৱাৰীয়ে কালি শপত গ্ৰহণ কৰাৰ বাতৰি দ্য চেণ্টিনেল কাকতৰ লগতে আন আন কাকতসমূহেও প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে কাজিৰঙাত দেশৰ প্ৰথমটো উপগ্ৰহ টেগযুক্ত গংগা ছফ্ট চেল কাছ মুকলি কৰাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া হওক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া আৰু বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 22.3 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম আৰু মেঘালয়ৰ লগতে মিজোৰাম, ত্ৰিপুৰাতো মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। যোৰহাট নিবাসী জ্যেষ্ঠ সংগীত শিল্পী, গীটাৰবাদক তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অৰ্থনীতি বিভাগৰ প্ৰাক্তন অধ্যাপক ৰূপক বেজবৰাৰ কালি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 80 বছৰ। 60ৰ দশকৰ শেষৰ ফালে ৰেইনবো নামৰ এটা বেণ্ড গঠনেৰে সংগীত জীৱন আৰম্ভ কৰা ৰূপক বেজবৰাই তেওঁৰ পন্নী সুগায়িকা লীনা বেজবৰাৰ সৈতে ৰাজ্যৰ বিভিন্ন মঞ্চত সংগীতৰ অনুষ্ঠান পৰিৱেশন কৰি আদৰ বুটলিছিল। তেখেতৰ মৃত্যুত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। নতুন চৰকাৰৰ দায়িত্ব গ্ৰহণৰ পাছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন বিভাগৰ সৈতে পৰ্যালোচনা বৈঠক। 16 অসম বিধানসভাৰ বাজেট অধিৱেশন জুলাইৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে যাৱতীয় প্ৰস্তুতি আৰম্ভ। পেট্ৰলৰ ৰপ্তানিৰ প্ৰতি লিটাৰ 3 টকাকৈ বিশেষ অতিৰিক্ত আবকাৰী শুল্ক আৰোপ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ 7 উইকেটত জয়লাভ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ মুখ্য বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰত দেশৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা চালিত ডিজিটেল বেংকৰ মুখ্য শাখা মুকলি কৰে। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন জুলাইৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰিছে। সমগ্ৰ ৰাজ্যত ভক্তি আন্দোলনৰ অন্যতম হোতা বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰী শ্ৰী হৰিদেৱৰ আজি 461 সংখ্যক তিৰুভৱ তিথি পালন কৰা হৈছে। ডেংগি ৰোগৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি ৰাষ্ট্ৰীয় ডেংগি দিৱস পালন কৰা হৈছে। মৰিগাঁও জিলাৰ শিক্ষানুষ্ঠানসমূহৰ 14-15 বছৰীয়া কিশোৰীসকলৰ লগতে জিলাখনৰ অন্যান্য কিশোৰীসকলে জৰায়ুমুখৰ কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে পৰহিলৈৰ পৰা HPV প্ৰতিষেধক প্ৰদান অভিযান চলোৱা হ'ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত উপগ্ৰহৰ সৈতে সংযুক্ত উচ্চ

প্ৰযুক্তিৰ টেগ লগাই অলপতে মুকলি কৰি দিয়া এটা কোমল চলংযুক্ত বৰ কাছৰ সৈতে উপগ্ৰহৰ জৰিয়তে সংকেত লাভ কৰাক লৈ বিশেষজ্ঞসকলে আনন্দ প্ৰকাশ কৰিছে। ত্ৰিপুৰাত শান্তি শৃংখলা পৰিকাঠামো শক্তিশালী কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে এটা অতিৰিক্ত ভাৰত সংৰক্ষিত বেটেলিয়ন গঠনত অনুমোদন জনাইছে। ছিকিমে আজি ৰাজ্যখনৰ 51 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে। চৰকাৰে পেট্ৰলৰ ৰপ্তানিৰ প্ৰতি লিটাৰত 3 টকাকৈ বিশেষ অতিৰিক্ত আবকাৰী শুল্ক আৰোপ কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতা নাইট ৰাইডাৰ্ছ গুজৰাট টাইটান্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।

0: Dale, chú, tôi biết đây này, đã nói chị tới đây nó thì tôm lông bên anh của hết Việt nó cho lấy Việt này anh cái này sao là kiểu để luôn thì bay được bộ hơn cả thì bên tiếng Anh của nhà ta ô tô bahara cái tấm kê vàng gari bahara năng chi amala se năng đừng để lo của putin có lo bên phone năng pi lo hem bên phone ở lưng bay tấm ở lo thì bằng phone ở đó lo anh cái kiểu phone ở đó mà prang lo anh cái kiểu phone ta này thì điều gì chứ radio tani akomia radio se alju akomia radio alju po la pen
1: nên năng lý hồ là suốt bên là review tâm nên năng lý ở chụp bóng ấy đi
0: alju bom lo radio ta alju bom lo ni lita asu pen se ni radio ka alju lo la pen mobile ke ot phet lo pe bal ot lo la pen dili phan na pu jir pi jir pote ba ta ko son se nang nang keng pen ne phone ki bel thek lo pu lo he an ta ni hanang pu lo jir po bang nang pu lo cái này mặc ta bé thấy tớ bé lại lăng cốc bộ đi kinh bên ta mới bé lăng cốc còn lăng lăng nữa này pull
1: Tăng tệ năng lý phán là lưu thân bằng tung có quan gì năng căng hồn mà nó phải năng lý phán PPC anh ninh năng parung con mà số bức thác năng lý đưa vào dù ra tầm bàn phán thác
0: đi được phan ninh nó paro ô mình sao được in in là cái tóc cái lạc lòng bên đi là xuân an ta ne ni han ne tok nang tok pi po jat po ar ke ne han play bolong tok po an ke ne bang chalang po tok po ke tok lang chalang ba mi po an ke ne han ban bisres na pang ni vet po sal to mek sing ho ro
1: तंते नंगली लो चार्ली बम होत पेन कुपिने नंगली अफीला लो चार्ली उंदे दफी कुपिने के छपा मानंग तुंग लपसो नंगली अकेमांग दोमा
0: नीली बा तो माने मस्तल के सोन से ने छ लो के थान ना बांग से ने कर ए पे ने लो थान मंग से के मंग दुन जी पु मने कदुरे केला हेम ए रिटेंग लो विदेत पर जो ने पेंसन ने कदुरे मत रसो अके मंग असोन मंग की उन इदे जो ने से ने नन पु दो बम लो
1: মানে নাং লি বাং কি দামে বাং কে চার্লি লবং সো কতরা এ দুক কো জে নে বাং জি লো চার্লি দমে পপ্লিং লং লে দেল ল হেলি
0: হাপলেং লং নতে লয় নন কে
1: নাং লি লা নাং লি রি কেং তে কক টিকি পেন আং বং সে দমে নাং লি বাং আর লো পিনে কে সো থে দুং কে সো লো পসো নাং লি চি থেগ লং মা মানে জি চিনি মা নাং লি
0: চিনি মানে রাসন এফু কিসো এপকে সো লো হি চি থেক নন দ লসন চিনি
1: মানে তো মানে কপ্রেক পিনে থে দুঙ্গো কি সোল সনে
0: লসন
1: লং
0: বাং এ
1: আকে আবে দি
0: আবেলাং নি লমা সো কিসু থে দুম বতে আবেলা
1: তো বিসা হো তংতে নাংলি নাংলি ফানলা গভর্নমেন্ট হিন পেন কে দাম কে ওয়াং লবং সো কে জয় ফান পেনে হুইল চেয়ার বা পেনে দুই লাই হই না পি সন্দ গ্লোমা
0: নিলি ফান নে দা মাতকে বেলাং হ যাকে মারে দিফু রংসু পিকে বেলাং পি বাং বেলা আ হেম কে নাং পি লস না মিটা বেলা
1: রং বাঙ্গে নাংলি ফান গভর্নমেন্ট মেন্সি না পিলা হে
0: রাকে গালি স্কুলং পেন মানে কি কাতন মানে আকেং অবে আমে গবে তুম আন পেন পাং রুম লাপ পেন মাং মাস্টার তুম পাং রুম ল নিবা ফার্স্ট ভিডিও ন লাগলো মাসা গেলিং হ পি কমেন্ট পেন পইনি হানে না পি পে পেলা
1: তাংতে নাংলি লা সরকার পেন লা তেকক তিকি কাংথং অনু কাংথং মেক চার্জ চে লাই তুম ফান ইসি কেরাব দো দো টাংকা সিতামে হালাই হুই নাংলি কেলং দুন দোলমা
0: নিৰি ফান গে লা চমাং গে পিপি দালা ন পি তা লং দেলা আ সোন হল মু চক লাং প্লে দেলা পি আইডিয়া আন দ চলা দে আমাৰ সে পিপি দে
1: তংতে তবি সং হো নালি ফান পথ টাঙ্গার জুথুই বাংকে নাংলি লবংসু কচুরি কচুপাং রুম কালবিরটি আতঙ্কা নাংলি নাংলি মিথাং টং কচি বিমা মাদংতে নাংলি বাং ফান টং লপসন কাপা বি তয় সন দমা মাতাংতে নাংলি মেথাং ব্যাং একাউন্ট লং ডং নাংলি কাছে থাপন মা লবাং সো তাংকা কমানে নাং বি পিপো বু বু পেন বাকু পেনে আলাম নাং থান পেন লসন নাং ফান নাং চংথুই দেত মাতাংতে নাং পন পি দেত লপসন না হুই দৈক মা নাংলি ফান
0: নিলি সে চিবি চিবি ল হে পে তাংকা বাংকে মানে বাং বি পে মানে নি মেথাং চিবি ল যত ল এঙ্গে মাপাল দরব নে চলাই পত মানে কি কি চিবি তে নে তে বক পুন চিবি তে বুন হিসাব দে দে দে দে দে যত
1: নেলা নং মেথাং লং সি চিবি পন জল হে নং লি
0: থাং লং সি চিবি পন র স পয়সা বাকে তেরে

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহৰ ভিতৰত আছে ৰাজ্যত উদ্যোগ প্ৰতিষ্ঠাৰ অনুকূল পৰিৱেশে বাহিৰৰ প্ৰতিষ্ঠানক অসমৰ প্ৰতি আগ্ৰহী কৰি তুলিছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ দিশপুৰত দেশৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা পৰিচালিত ফিজিটেল বেংকৰ মুখ্য শাখা মুকলি অসম চুক্তি ৰূপায়ণৰ কাম কাজ শীঘ্ৰেই অধিক খৰতকীয়া কৰি তোলা হ'ব বুলি মন্ত্ৰী অতুল বৰাৰ প্ৰকাশ ৰাজ্যজুৰি শ্ৰী শ্ৰী হৰিদেৱৰ 461 সংখ্যক তিৰুভৱ তিথি পালন ৰাষ্ট্ৰীয় ডেংগি দিৱস উপলক্ষে ৰাজ্যৰ কেইবাখনো জিলাত সজাগতামূলক সভা আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতা নাইট ৰাইডাৰ্ছ গুজৰাট টাইটানছৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ঔদ্যোগিক পৰিৱেশ গঢ়ি উঠাৰ বাবে নতুন নতুন কোম্পানী উদ্যোগৰ ভেটি স্থাপন কৰিবলৈ অসমলৈ ধাৱমান হোৱা বুলি প্ৰকাশ কৰিছে। দিশপুৰত আজি দেশৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা পৰিচালিত ফিজিটেল শ্লাইচ বেংকৰ মুখ্য শাখা মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শান্তি আৰু উন্নয়নৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৃহৎ প্ৰতিষ্ঠানসমূহে ৰাজ্যলৈ নিজৰ কাৰ্যালয় আনিবলৈ লৈছে। এই পৰিৱেশৰ ধাৰাবাহিকতা অব্যাহত ৰাখিব পাৰিলে ৰাজ্যৰ ল'ৰা ছোৱালীয়ে বাহিৰলৈ গৈ কাম কৰিব নালাগে বুলি তেওঁ মন্তব্য কৰে। ডঃ শৰ্মাই ইয়াক দায়িত্ব হিচাপে গ্ৰহণ কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।
1: আমাৰ যিমান এনেকুৱা নতুন নতুন কোম্পানী আহিব, ইনষ্টিটিউচন আহিব, আমি যদি অসমত তেওঁলোকক ভালকৈ ৰাখিব পাৰোঁ, ভাল এনভাইৰনমেণ্ট দিব পাৰোঁ, কোঅপাৰেট কৰিব পাৰোঁ, সহযোগিতা কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালী বেংগালোৰ দিল্লীত গৈ কাম কৰিব নালাগে, আমি অসমতে আমি কাম কৰিবলৈ সুবিধা পাম। আৰু মই বিশ্বাস কৰোঁ যে আমাৰ ফিউচাৰ বহুত ব্ৰাইট আৰু আমি এনেকে কাম কৰি থাকিলে আমি এনেকুৱা বহুত ইনষ্টিটিউচনক আমি অসমলৈ আনিব পাৰিম, অসমৰ ল'ৰা ছোৱালীক সুবিধা দি যাব পাৰিম।
0: মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটীত দেশৰ প্ৰথমটো ডিজিটেল আৰু কৃত্ৰিম বুদ্ধিমত্তা চালিত বেংক শাখা মুকলি হোৱাটোৱে

0: দেশৰ বেংকিং খণ্ডৰ ভৱিষ্যত নিৰূপণ কৰাৰ ক্ষেত্ৰত অসমৰ পূৰ্ণ প্ৰস্তুতিকে সূচায়। ডঃ শৰ্মাই কয় যে অনন্য সেৱাৰে সমৃদ্ধ বেংকৰ আগমনে ৰাজ্যখনত প্ৰকৃত বিনিয়োগৰ পৰিৱেশ সৃষ্টি কৰিছে। ৰাজ্য চৰকাৰ অসমক দায়িত্বশীল আৰু প্ৰযুক্তিচালিত বিনিয়োগৰ মূল কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ বদ্ধপৰিকৰ বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে অসম চুক্তি ৰূপায়ণ বিভাগৰ কাম কাজৰ অগ্ৰগতিত গুৰুত্ব আৰোপ কৰিছে আৰু শীঘ্ৰেই এই সম্পৰ্কীয় কাম কাজ ত্বৰান্বিত কৰা হ'ব। মন্ত্ৰী অতুল বৰাই আজি নতুন বিভাগৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত এই কথা সদৰি কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, আবকাৰী, সীমান্ত সুৰক্ষা আৰু উন্নয়ন তথা অসম চুক্তি ৰূপায়ণ দপ্তৰৰ দায়িত্ব লাভ কৰা মন্ত্ৰীগৰাকীয়ে আজি আটাইকেইটা বিভাগৰে কাম কাজ পৰ্যালোচনা কৰাৰ বাবে প্ৰথমখন বৈঠকত মিলিত হয়। তেওঁ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনি আৰু কাৰ্যসূচীৰ স্থিতিৰ বিষয়ে বুজ লয়। আত্মসহায়ক গোটসমূহৰ প্ৰচেষ্টাত ৰাজ্যজুৰি প্ৰায় 9 লাখ মহিলা লাখপতি বাইদেউলৈ পৰিণত হোৱাটো ইতিবাচক দিশ বুলি তেওঁ উল্লেখ কৰে। এই সন্দৰ্ভত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
1: ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাকী কেইটামান বিভাগৰ উপৰিও যিকেইটা বিভাগ অৱশ্যে পূৰ্বৰ পৰা আমাৰ ওপৰতেই দায়িত্ব ন্যস্ত আছিল, মন্ত্ৰী হিচাপে আছিলো লাষ্ট 3 ইয়াৰটো, তাৰ বাহিৰে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ দায়িত্ব আমাৰ ওপৰত ন্যস্ত কৰিছিল আৰু আমি আজিৰ দিনটোত কেইটা বিভাগৰ বিষয়াসকলৰ লগত বৈঠকত মিলিত হ'ম। পোনপ্ৰথমে মই পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ বিষয়াসকলৰ লগত এক বৈঠকত মই অংশ লওঁ। এখন প্ৰথমখন বৈঠক সমগ্ৰ ৰাজ্যজুৰি যিবিলাক বিভাগটোৰ জৰিয়তে আঁচনি ৰূপায়িত হৈ আছে সেই আঁচনিসমূহৰ ৰূপায়ণৰ স্থিতিৰ বিষয়ে মই খবৰ লওঁ আৰু ভৱিষ্যতৰ দিনত আমি কেনেদৰে আগবাঢ়িম তাৰ পৰিকল্পনা কৰোঁ। আমি আজিয়েই 100 দিনীয়া এক পৰিকল্পনা 100 ডেইজৰ কাৰণে প্ৰগ্ৰেম আমি ঠিক কৰি লৈছোঁ। পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগটো মই অনুভৱ কৰোঁ যে অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিভাগ আৰু মোৰ বিশ্বাস যে আমি এটা টীম হিচাপে কাম কৰিব লাগিব, ডেডিকেশ্যনৰ মনোভাৱেৰে আমি কাম কৰিব লাগিব।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি খনি আৰু খনিজ বিভাগৰ এখন বিস্তৃত পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত ভূতত্ব আৰু খনন সঞ্চালকালয় MMDC, NL আৰু AHECLৰ কাম কাজৰ পৰ্যালোচনা কৰা হয়। বৈঠকত এই বিভাগসমূহে যোৱা 5 বছৰত লাভ কৰা সাফল্য আৰু পৰৱৰ্তী 5 বছৰৰ বাবে ল'বলগীয়া উন্নয়নমূলক কাম কাজৰ বিশদ পৰিকল্পনা সম্পৰ্কে আলোচনা কৰা হয়। ইয়াৰ উপৰি খনন খণ্ডৰ সংস্কাৰ, খনিৰ নিলাম, ৰাজহ বৃদ্ধিৰ পৰিকল্পনা, খনিৰ লীজ ব্যৱস্থাপনা আৰু দুৰ্লভ খনিজ সম্পদৰ অন্বেষণৰ বিষয় লৈও বৈঠকত আলোচনা কৰা হয়। ছিকিমে আজি ৰাজ্যখনৰ 51 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে। 1975 চনৰ আজিৰ দিনটোতে ৰাজ্যখন আনুষ্ঠানিকভাৱে ভাৰতৰ সৈতে চামিল হৈছিল। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নেতৃত্বত আজি লোকভৱনত ছিকিমৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। এই উপলক্ষে ৰাজ্যপালগৰাকীয়ে ছিকিমৰ জনসাধাৰণক ওলগ জনায় আৰু ৰাজ্যখনক শান্তি, প্ৰগতি, পৰিৱেশ সংৰক্ষণ তথা জাতীয় গৌৰৱৰ প্ৰতীক বুলি অভিহিত কৰে। তেওঁ কয় যে ছিকিমে দেশৰ প্ৰথমখন পূৰ্ণাংগ জৈৱিক সামগ্ৰী উৎপাদিত ৰাজ্য হিচাপে পৰিগণিত হৈ বহনক্ষম উন্নয়নৰ আৰ্হি হৈ পৰিছে আৰু পৰিৱেশ সংৰক্ষণৰ সৈতে কিদৰে অৰ্থনৈতিক বিকাশৰ দিশত অগ্ৰসৰ হ'ব পাৰি সেয়া প্ৰতিপন্ন কৰিছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
2: 16শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন 21 মে'ৰ পৰা অনুষ্ঠিত হ'ব। অধিৱেশনৰ প্ৰথম দিনা অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে নৱনিৰ্বাচিত বিধায়কসকলক শপত বাক্য পাঠ কৰাব। অধিৱেশনৰ দিন চমু চাপি অহাৰ লগে লগে বিধানসভাত বিৰোধী পক্ষৰ দলপতি থাকিব নে নাই তাক লৈ জল্পনা কল্পনা আৰম্ভ হৈছে। পূৰ্বতে বিৰোধী দলপতি মৰ্যাদা লাভ কৰিবলৈ 21 গৰাকী সদস্যৰ প্ৰয়োজন আছিল যদিও সংশোধনীৰ জৰিয়তে এই সংখ্যা 13লৈ হ্ৰাস কৰা হৈছে। বিধানসভাৰ সচিব দুলাল পেগুৱে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে বিৰোধী দলপতি দিয়া নিদিয়া সন্দৰ্ভত অধ্যক্ষই সিদ্ধান্ত ল'ব।
3: বিৰোধী দলপতি পাবনে নাপায় এজ পাৰ আমাৰ ৰুল মতে যোৱাবাৰ আমাৰ 15 এছেম্বলিত আছিলে, 14 এছেম্বলিত এটা মানে আমাৰ প্ৰথমতে আছিলে, পিছলৈ গৈ গৈ পেলাই মানে আচলতে 16 নিয়মটো হ'ল 16 টোটেল মেম্বাৰৰ পৰা 16 তাৰমানে 21 আছিলে 14 এছেম্বলিত। তাৰপিছত তেতিয়া গৈ গৈ গৈ গৈ তেওঁলোকৰ তেনেকে 20-19লৈ পাই গ'ল। তেনেকে গৈ পেলাই কেছেছ হোৱাৰ পিছত মানে বিৰোধী দল নাপায় বুলি পেলাই কেছত হাৰিছে। ৰুলতো আছে বিৰোধী দল পাবলৈ হ'লে মানে 21 পালে নহব, স্পিকাৰে কনচেন্ট থাকিব লাগিব, স্পিকাৰে ইচ্ছা কৰিলে দিবও পাৰে নিদিবও পাৰে। তাৰপিছত আকৌ ৰুলটো এমেণ্ড কৰিলে, এমেণ্ড কৰাৰ পিছত আকৌ আমাৰ 110 কৰিলে, 110 কৰাৰ পিছত 126-110 হ'লে আমাৰ 12.6 হয়। 12.6ত আকৌ এতিয়াতো 12.6 হ'লে 13 হয়, নিয়মমতে 13 হ'লে দিব লাগে বুলি তেওঁলোকে কৈছে। নিয়মত আকৌ কোনো স্পেচিফিক তেনেকৈ কোনো ৰুল নাই, ইয়াতে বিৰোধী দলপতি পাতিবই লাগে বুলি পেলাই নিয়ম নাই। স্পীকাৰে বিৰোধী দল নিদিবও পাৰে দিবও পাৰে, এইটো ডিস্কেচনেৰী পাৱাৰটো হ'ল স্পীকাৰ চাব।
2: উল্লেখযোগ্য যে শেহতীয়া নিৰ্বাচনত বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰা

বুয়েটে কংগ্রেসে 19খন আসনে লাভ কৰিবলৈ সমৰ্থ হৈছে। ৰাজ্যৰ ভক্তি আন্দোলনৰ অন্যতম হোতা বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰী শ্ৰী হৰিদেৱৰ আজি 461 সংখ্যক তিৰোভাৱ তিথি। শ্ৰী শ্ৰী হৰিদেৱে সমাজক আধ্যাত্মিকতাৰ অমিলন বাদ দেখুৱাই মানেৰী, বহৰী, গৈহাটী আদি সত্ৰসমূহ স্থাপন কৰিছিল। ইয়াৰ উপৰি তেওঁ শৰণ সংহিতা, ভক্তিৰক তৰংগিনী, হৰিনাম কীৰ্তন পদ্ধতি আদি আপুৰুগীয় গ্ৰন্থৰ ৰচনাৰে অসমীয়া ভাষাক সমৃদ্ধ কৰি থৈ গৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি শ্ৰী শ্ৰী হৰিদেৱৰ তিৰোভাৱ তিথি পালন কৰা হৈছে। গুৰুজনাই স্থাপন কৰা বৰপেটা জিলাৰ আদি সত্ৰ বহৰীত পুৱা উশা কীৰ্তনেৰে তিৰোভাৱ তিথিৰ দিনজোৰা কাৰ্যসূচী আৰম্ভ কৰা হয়। ইয়াৰ পাছতে নাম প্ৰসংগ কাৰ্যসূচী অনুষ্ঠিত হয়। তিৰোভাৱ তিথি উপলক্ষে আয়তী আৰু প্ৰকটৰ প্ৰসংগ, ৰাজহুৱা নাম, দিহানাম, ধৰ্মালোচনী সভা আদিৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তিৰোভাৱ তিথি উপলক্ষে শ্ৰী শ্ৰী হৰিদেৱলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ভক্তি, শান্তি আৰু মানৱতাৰ বাণীৰে সমাজক আলোকিত কৰা গুৰুজনাৰ আদৰ্শৰাজিয়ে আমাক সদায় অনুপ্ৰাণিত কৰি থাকিব। তেওঁ লগতে গুৰুজনাই দেখুওৱা সম্প্ৰীতি আৰু সদ্ভাৱনাৰ পথ অনুসৰণ কৰি এখন শক্তিশালী অসম গঢ়াৰ বাবে সংকল্প ল'বলৈ সকলোৰে প্ৰতি আহ্বান জনায়।

0: ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তিৰুভাৱ তিথি উপলক্ষে শ্ৰীশ্ৰী হৰিদেৱলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ভক্তি, শান্তি আৰু মানৱতাৰ বাণীৰে সমাজক আলোকিত কৰা গুৰুজনাৰ আদৰ্শৰাজি আমাক সদায় অনুপ্ৰাণিত কৰি থাকিব। তেওঁ লগতে গুৰুজনাই দেখুওৱা সম্প্ৰীতি আৰু সদ্ভাৱনাৰ পথ অনুসৰণ কৰি এখন শক্তিশালী অসম গঢ়াৰ বাবে সংকল্প ল'বলৈ সকলোৰে প্ৰতি আহ্বান জনায়। আজি ৰাষ্ট্ৰীয় ডেংগী দিৱস। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰা এই দিৱসৰ জৰিয়তে ডেংগীৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি আৰু এই ৰোগ প্ৰতিৰোধৰ উপায়ৰ বিষয়ে অৱগত কৰাৰ প্ৰয়াস কৰি অহা হৈছে। এই দিৱসৰ জৰিয়তে মহৰ প্ৰজনন ৰোধ কৰাৰ বাবে আৱদ্ধ পানী নিষ্কাশন আৰু পানীৰ টেংকসমূহৰ সঠিক তদাৰককে ধৰি সৰল নিয়ন্ত্ৰণ কৌশলৰ প্ৰসাৰত গুৰুত্ব দিয়া হৈছে। দেশৰ বাকী অংশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় ডেংগী দিৱস উপলক্ষে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়। হাইলাকান্দি জিলাত জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আজি হৰকিশোৰ মাধ্যমিক বিদ্যালয়ত সজাগতা সভাৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলক ডেংগী ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰতিৰোধৰ উপায় সম্পৰ্কে অৱগত কৰোৱা হয়। অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ বিনামূলীয়া তেজ পৰীক্ষাৰ ব্যৱস্থাও কৰা হয়। পশ্চিম কাৰ্বি আংলং জিলাতো ৰাষ্ট্ৰীয় ডেংগী দিৱস উপলক্ষে জিলা স্বাস্থ্য বিভাগ তথা ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ প্ৰতিৰোধ বিভাগৰ উদ্যোগত আজি খেৰনি উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰকক আয়ুষ্মান আৰোগ্য মন্দিৰ, উম্পানাই মধ্য ইংৰাজী বিদ্যালয় আৰু হামৰেন জিলা চিকিৎসালয়ত সজাগতা সভা অনুষ্ঠিত কৰা হয়। একেদৰে ধুবুৰী জিলাত যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ কাৰ্যালয়ত ডেংগী দিৱসৰ সৈতে সংগতি ৰাখি সজাগতা সভাৰ আয়োজন কৰা হয়। সভাত মহৰ প্ৰজনন ৰোধ কৰি এই ৰোগ প্ৰতিৰোধৰ বিষয়ে অৱগত কৰোৱা হয়। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই ডেংগী ৰোগৰ বিষয়ে সজাগতা সৃষ্টি আৰু নিজৰ চৌপাশৰ অঞ্চলসমূহ পৰিষ্কাৰ কৰি ৰখাৰ বাবে সজাগতা সৃষ্টিৰ উদ্দেশ্যে জনসাধাৰণক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে। ৰাষ্ট্ৰীয় ডেংগী দিৱস উপলক্ষে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীনাড্ডাই কয় যে চৰকাৰে বৰ্ধিত নিৰীক্ষণ, সম্প্ৰসাৰিত পৰীক্ষণ, উন্নত চিকিৎসা আৰু ব্যাপক সজাগতা অভিযানৰ মাধ্যমেৰে এই ৰোগ প্ৰতিৰোধৰ প্ৰচেষ্টা সুদৃঢ় কৰাৰ বাবে কাম কৰি আহিছে। শ্ৰীভূমি জিলাৰ নগৰীয়া অঞ্চলত পানী জমা হোৱাৰ সমস্যা তথা কৃত্ৰিম বান্ধ ৰোধ কৰিবলৈ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি প্ৰাকৃতিক আৰু অন্যান্য নিষ্কাশন ব্যৱস্থা, ৰাষ্ট্ৰীয় ঘাইপথ, ৰাজ্যিক পথ, চৰকাৰী ভূমি, নলা আদিৰ ওপৰত অবৈধ দখল আঁতৰাবলৈ প্ৰশাসনে নিৰ্দেশ দিছে। জিলাখনৰ আয়ুক্ত তথা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষই জাৰি কৰা নিৰ্দেশনা অনুসৰি অবৈধ দখল তৎক্ষণাত আঁতৰাই পেলাবলৈ কোৱা হৈছে। অৱশ্যে উচ্ছেদ আৰম্ভ কৰাৰ আগতে সংশ্লিষ্ট লোকসকলক আগতীয়াকৈ অৱগত কৰাবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে 2005 চনৰ দুৰ্যোগ ব্যৱস্থাপনা আইনৰ 30, 34, 41 আৰু 51 নম্বৰ ধাৰাৰ অধীনত জনসাধাৰণৰ স্বাৰ্থত এই আদেশ জাৰি কৰা হৈছে। বৰষুণৰ ফলত পানী জমা হৈ সাধাৰণ জনতাৰ অসুবিধা নহবলৈ এই ব্যৱস্থা কৰা হৈছে বুলি প্ৰশাসনে জানিবলৈ দিছে।
1: কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে গ্ৰহণ কৰা জন ভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনে আয়ুক্তৰ কাৰ্যালয়ত আজি এখন প্ৰস্তুতিমূলক সভাৰ আয়োজন কৰে। জিলাখনৰ আয়ুক্ত প্ৰদীপ টিমুঙৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত জিলাখনৰ ৰংজুলি, দুধনৈ, পাইকান, বালিজানা, শ্ৰী সূৰ্যগিৰি আৰু লক্ষীপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন জনজাতীয় গাঁৱত এই অভিযানৰ অধীনত শিবিৰ মুকলি কৰা হ'ব। এই শিবিৰসমূহত চৰকাৰৰ বিভিন্ন আঁচনিৰ লগত জড়িত বিষয়া, গাঁও পঞ্চায়তৰ সচিবকে ধৰি বিভিন্ন সেৱাৰ ব্যক্তি জনজাতীয় লোকসকলৰ প্ৰয়োজন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিব। শিবিৰসমূহত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, প্ৰতিষেধক প্ৰদান, পোষণ অভিযানৰ সুবিধা, ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, আয়ুষ্মান কাৰ্ড, পি এম মুদ্ৰা যোজনা আদি প্ৰদান কৰা হ'ব। তদুপৰি জাতিৰ প্ৰমাণপত্ৰ, স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ আদি সেৱাৰ বাবে অনলাইন আবেদনসমূহো এই শিবিৰতে নিষ্পত্তি কৰাৰ ব্যৱস্থা কৰা হ'ব। জিলা প্ৰশাসনে পৰহিলৈ আমজোঙাত থকা সংহত জনজাতি উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত এই কাৰ্যসূচী মুকলি কৰিব। জৰাৰ মুখৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে বিভিন্ন জিলাৰ 14-15 বছৰ বয়সৰ কিশোৰীসকলক স্বাস্থ্য বিভাগে এইচ পি ভি প্ৰতিষেধক প্ৰদানৰ দিহা কৰিছে। মৰিগাঁও জিলাৰ 30টা কেন্দ্ৰত পৰহিলৈৰ পৰা এই বিশেষ প্ৰতিষেধক প্ৰদান অভিযান চলোৱা হ'ব। আজি জিলাখনৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত নীতিশা বৰাৰ সভাপতিত্বত জিলা আয়ুক্তৰ কাৰ্যালয়ত এই সন্দৰ্ভত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত এই অভিযানৰ অগ্ৰগতিৰ লগতে শিক্ষানুষ্ঠানসমূহলৈ ইয়াৰ সম্প্ৰসাৰণৰ প্ৰস্তুতিৰ বুজ লোৱা হয়। অহা 31 মেলৈ চলিবলগীয়া এই অভিযানত জিলাখনৰ 9,576 গৰাকী কিশোৰীক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। বজালী জিলাৰ ভৱানীপুৰত যোৱা 28 এপ্ৰিলত সংঘটিত ডকাইতি ঘটনাৰ জড়িত মূল অভিযুক্তৰ লগতে আন এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত লুৱাখুৰ গাঁৱৰ কাঁহ পিতলৰ সামগ্ৰীৰ ব্যৱসায়ী এজনৰ পৰা বুজন পৰিমাণৰ নগদ ধন আৰু বাহন কাঢ়ি লোৱাৰ পাছত ব্যৱসায়ীজনে দিয়া এজাহাৰৰ ভিত্তিত ভৱানীপুৰ আৰক্ষীয়ে এই ডকাইতি কাণ্ডৰ অনুসন্ধান আৰম্ভ কৰিছিল। আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত বৰপেটাৰ সমীপৰ কলগাছিয়া গাঁৱৰ ছাহেদ খান আৰু তেওঁৰ সহযোগী একেখন গাঁৱৰে আলী হুছেইনক আটক কৰিবলৈ সমৰ্থ হৈছে। আৰক্ষীয়ে ডকাইত দুজনৰ পৰা এখন

চাৰিচকীয়া বাহনৰ লগতে চোকা অস্ত্ৰ উদ্ধাৰ কৰিছে। বৰ্তমান আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় এটা আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব জ্যেষ্ঠ অধিবক্তা আব্দুল ৰাজাক ভূঞা আৰু অধিবক্তা জ্যোতিস্মিতা শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 03612661876 আৰু 26623225 নম্বৰলৈ ফোন কৰি সমল ব্যক্তি দুগৰাকীক বিষয়টো সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেন্ছত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ গুজৰাট টাইটান্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 আৰম্ভ হ'ব। ডিব্ৰুগড়ৰ কছাৰীবাৰী মানকটাৰ সৰবৰাহী মহিলা সমাজকৰ্মী মীৰা সোণোৱালৰ আজি পুৱা নিজা বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 85 বছৰ। প্ৰয়াত সোণোৱাল পূবেৰুণ সংঘ আৰু মানকটা শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাকালৰ সদস্য আৰু কছাৰীবাৰী ৰঙালী বিহু সন্মিলনৰ প্ৰাক্তন সভানেত্ৰী আছিল। তেওঁৰ মৃত্যুত বহু লোক, অনুষ্ঠান প্ৰতিষ্ঠান আৰু দল সংগঠনে শোক প্ৰকাশ কৰিছে। ৰাজ্যত উদ্যোগ প্ৰতিষ্ঠাৰ অনুকূল পৰিৱেশে বাহিৰৰ প্ৰতিষ্ঠানক অসমৰ প্ৰতি আগ্ৰহী কৰি তুলিছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। দিছপুৰত দেশৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা পৰিচালিত ফিজিটেল বেংকৰ মুখ্য শাখা মুকলি। অসম চুক্তি ৰূপায়ণৰ কাম কাজ শীঘ্ৰেই অধিক খৰতকীয়া কৰি তোলা হ'ব বুলি মন্ত্ৰী অতুল বৰাৰ প্ৰকাশ। ৰাজ্যজুৰি শ্ৰী শ্ৰী হৰিদেৱৰ 461 সংখ্যক তিৰুভাৱ তিথি পালন। ৰাষ্ট্ৰীয় ডেংগী দিৱস উপলক্ষে ৰাজ্যৰ কেইবাখনো জিলাত সজাগতামূলক সভা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতা নাইট ৰাইডাৰ্ছ আৰু গুজৰাট টাইটান্ছ মুখামুখি। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেঞ্চন যোজনা মোদীজীৰ সংকল্প।
1: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
0: এতিয়ালৈ এই যোজনাত 8,85,00,000তকৈ অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।